এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ, 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা, আৰু মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 গ'লত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি।

0: অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনে ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
1: Both Assam and Nagaland is joining hands to share the proceed of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately people of the area is benefited from these hydrocarbon resources.
0: চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে 2019 চনৰ পৰা এতিয়ালৈ 12খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্ৰত্যাহাৰ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।
2: देश के प्रधानमंत्री नरेंद्र मोदी जी ने जब से प्रधानमंत्री पद का भार संभाला तब से नॉर्थ ईस्ट को उन्होंने अपने फोकस में रखा और सबसे ज्यादा बार नॉर्थ ईस्ट जाने वाले प्रधानमंत्री भी नरेंद्र मोदी जी बने और नॉर्थ ईस्ट को शांत और विकसित बनाने के लिए उन्होंने जो एफर्ट्स किए हैं इसकी जोड़ आजाद भारत के इतिहास में मिलना असंभव है। सिर्फ 2019 के बाद लगभग 12 समझौते अलग अलग प्रकार के हुए जिसने नॉर्थ ईस्ट में शांति सुनिश्चित की है। नॉर्थ ईस्ट के अंदर हर प्रकार की हिंसा में करीब करीब 80% कमी हम रिकॉर्ड पर देख रहे हैं और जिस प्रकार से नॉर्थ ईस्ट का इंफ्रास्ट्रक्चर बढ़ा, अगर ये समझौते न होते ये असंभव था। आज नॉर्थ ईस्ट में पर्यटन भी बढ़ा है, इन्वेस्टमेंट भी बढ़ा है और औद्योगिक शांति के कारण प्राइवेट इन्वेस्टमेंट भी बढ़ा।
0: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে DLA, BED আৰু TET পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে।
3: লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এটা ভাল সংবাদ যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে DLED BED পাছ কৰিছে যিসকলে TET পৰীক্ষাত উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে ভাল।
0: স্কুলীয়া ছাত্র ছাত্রীর বেগর ওজনক লৈ দীর্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত সকলো জিলা শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। নিৰ্দেশনাত একত্ৰীকৰণৰ পূৰ্বে শিক্ষা সেতু পৰ্টেলত অন্তৰ্ভুক্ত কৰা প্ৰতিখন বিদ্যালয়ৰ অৱস্থা পৰীক্ষা কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। বিশেষকৈ নামভৰ্তিৰ হাৰ, বিদ্যালয়ৰ আন্তঃগাঁথনি, আন বিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিদ্যালয়খনৰ দূৰত্ব কিমান আৰু বিদ্যালয়ৰ মাজৰ পথত যান বাহনৰ চলাচলে শিক্ষাৰ্থীক বিদ্যালয়লৈ অহা যোৱাত অসুবিধাৰ সৃষ্টি কৰিছে নেকি সেই বিষয়সমূহ পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে। 30গৰাকীতকৈ কম শিক্ষাৰ্থী থাকিলেও বিদ্যালয়খন একত্ৰীকৰণৰ বাবে যোগ্য হয় নে নহয় এই বিষয়টো চালি জাৰি চাবলৈ জিলা শিক্ষা বিষয়াসকলক কোৱা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকে কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰিবলৈকো সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্যত বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰে এতিয়ালৈকে 2900খন বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন 6 জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্ৰস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰীমল্ল বৰুৱাই কালি দিছপুৰত এখন প্ৰাক বাজেট বৈঠকত অংশ লয়। বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি প্ৰধান শিতানসমূহ আৰু ভৱিষ্যৎ ৰূপৰেখা সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ভৱিষ্যমুখী বাজেটৰ প্ৰস্তুতৰ লক্ষ্য লৈছে যাতে ৰাজ্যৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়নৰ হাৰ ত্বৰান্বিত কৰিবলৈ সমৰ্থ হয়। তেওঁ কয় যে ৰাইজৰ ওপৰত কৰৰ বোজা নিদিয়াকৈ কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পৰা যায় সেই বিষয়েও বাজেট প্ৰস্তুতিৰ সময়ত গুৰুত্ব আৰোপ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজহৰ সৈতে জড়িত বিত্ত, বন আৰু খনি বিভাগত লোকচান অপচয় ৰোধ কৰি ৰাজহ বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব। বন বিভাগৰ ৰাজহ বৃদ্ধি হোৱাটো উচিত বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল দুজন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বীৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ অভাৱৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্ত প্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কালি জিলাখনৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী ভোগডাঙ্গা গাঁৱৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণৰ আশ্বাস দিয়ে। শ্ৰীসিংহলে বি এছ এফৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কালি ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংহলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহেবজীত সেৱা জনাই জনসাধাৰণৰ মংগল কামনা কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউননছে খেলৰ 9 মিনিটত গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত চাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দায় দায় পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলজান্দ্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্স, বেলিণ্ডা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি নিশা 12:30 কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও আহক।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ, 2024-25 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা, ওমান উপকূলত ভাৰতীয় জাহাজত আমেৰিকাৰ আক্ৰমণৰ ফলত 3 জন নাৱিক নিহত আদি ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অসম কাকতৰ শিৰোনাম। বীজ নিগমৰ সঞ্চালক বিপুল দাসৰ নেতৃত্বত কেলেংকাৰী, কৃষিত জালিয়াতিৰে 683 কোটি লুণ্ঠন। দৈনিক অগ্ৰদূত কাকতে পুনৰ সহস্ৰাধিক বিদ্যালয় বন্ধৰ যুঁজা শিৰোনামেৰে চৰকাৰ গঠন কৰিয়েই শিক্ষা বিভাগৰ তৎপৰতাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে চাকিৰাৰ চমকেৰে আৰম্ভ হ'ল বিশ্বকাপ শিৰোনামেৰে আলোকচিত্ৰসহ বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি শিৰোনামেৰে দৈনিক জনমভূমি কাকতে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণ আৰু উৎপাদনলৈ সেউজ সংকেতৰ বাতৰি প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত মন্দাৱস্থাৰ সময়তো ভাৰত আগবাঢ়িছে বুলি কৰা মন্তব্যক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত সুৰংগই ভ্ৰমণৰ দূৰত্ব 85% হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন অহা 6 জুলাইত অনুষ্ঠিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ উভতিছো।
0: ওদালগুৰি জিলাৰ চুকলাই নিবাসী বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰ শৰ্মা শিৱাকুটিৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। চুকলাইখুটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ইন্দ্ৰ শৰ্মাই অঞ্চলটোৰ কেইবাটাও সংঘ, সমবায় সমিতি আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপনৰ সৈতে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ। ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৰ প্ৰকাশ। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা। আৰু মেক্সিকোৰ এষ্টেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 জয়লাভ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত গুৱাহাটী অভিমুখে অহা পাঁচজন বাংলাদেশী নাগৰিকক মেঘালয়ত আটক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে বৰষা শৰ্মা আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয় এই বছৰ এই দিৱসৰ বাণী হৈছে শিশু শ্ৰমিকৰ বাবে ৰঙা কাৰ্ড শিশুৰ বাবে ন্যায্য খেলা প্ৰাপ্তবয়স্কৰ বাবে মান্য কাম শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয় অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱায় 14 বছৰ তলৰ শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থকা আৰু এই সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰ লগতে শিশু অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা আৰু শিক্ষা গ্ৰহণৰ পথ প্ৰশস্ত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰি মননশীল আলোচনাৰ আয়োজন কৰা হয় সহকাৰী শ্ৰম আয়ুক্ত ব্ৰজেন বৰুৱাৰ সভাপতিত্বত আয়োজিত

0: এই অনুষ্ঠানত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, জিলা শিশু সুৰক্ষা বিষয়া, মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা, অসম চেম্বাৰ্ছ অব কমাৰ্চৰ শিৱসাগৰ জিলাৰ সচিব, চাহ বাগিচা কৰ্তৃপক্ষ, শ্ৰম কল্যাণ বিষয়াকে আদি কৰি কেইবাজনো উচ্চপদস্থ চৰকাৰী বিষয়া আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চাহ বাগিচা অঞ্চলত কিশোৰ কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয়। এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধক আইনী ব্যৱস্থা, বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলী সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতামূলক পষ্টৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপতগ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইক যোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা ওডিচিৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু গৃহস্থালীৰ কামলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা যায়। দাৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে। কোনো শিশু বিপজ্জনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হয়। শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7গৰাকী শিশু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে 6 মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত 3গৰাকী কিশোৰসহ এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন 3টি কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্ৰম বিভাগে শিশু কল্যাণ সমিতিক চমজাই দিয়ে। আনহাতে শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰম বিভাগৰ বিষয়াই সদৰি কৰে।
1: আজি আমি কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য বিশেষ ড্ৰাইভ লোৱা হৈছিলে আৰু তাত আজি আমি কামৰূপ মেট্ৰ'ত আমি টোটেল 7জন শিশু শ্ৰমিক আৰু প্লাছ শিশু আৰু কিশোৰ শ্ৰমিক আমি বিভিন্ন ধৰণৰ ডমেষ্টিক আৰু কমাৰ্চিয়েল এৰিয়াত যেতিয়া ড্ৰাইভত যোৱা হ'ল তাত তেওঁলোকক উদ্ধাৰ কৰা হ'ল। এই 4জন ডমেষ্টিকৰ ভিতৰত 3গৰাকী কিশোৰী আৰু 1জন শিশু শ্ৰমিক তাতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক CWC-ৰ আগত প্ৰডিউচ কৰা হ'ব আৰু সেই মৰ্মে তেওঁলোকক যোনে এমপ্লয় কৰি ৰাখিছিলে
2: সেই তেওঁলোককো মতা হ'ব আৰু এটা উচিতভাৱে আইনী প্ৰক্ৰিয়াৰে এই তদন্তটো আগবাঢ়িব আৰু ইন দ্য মিন টাইম সেই শিশুসকলৰ তেওঁলোকৰ যি বায়লজিকেল পেৰেণ্টছ তেওঁলোককো চামন কৰা হ'ব আৰু CWC তাত তেওঁলোকৰ ওপৰত তদন্ত কৰা হ'ব আৰু সেই মৰ্মে সেই শিশুসকলক আমি তেওঁলোকক যদি ভালদৰে সংস্থাপন দিবৰ বাবে শিক্ষা বা কিবা ব্যৱস্থা কৰিব পাৰি সেই বিষয়েও পৰৱৰ্তী পৰ্যায়ত চোৱা যাব।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
3: ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ

0: বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংঘলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘা নিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখনত বানপানীত প্ৰতিবছৰে ক্ষতিগ্ৰস্ত হয় বুলি প্ৰকাশ কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ অগ্ৰগতি সম্পৰ্কেও অভিভাৱক মন্ত্ৰীগৰাকীক অৱগত কৰে। অভিভাৱক মন্ত্ৰী শ্ৰীসিংহলে দক্ষতা উন্নয়ন আৰু শ্ৰম বিভাগক শিশু শ্ৰমিক সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈও এই বৈঠকতে নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গামোচা আৰু অন্যান্য সংগ্ৰহ মন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰে। একেদৰে সংস্কৃতি বিভাগ, ক্ৰীড়া বিভাগ আৰু অৰ্থনীতি তথা পৰিসংখ্যা বিভাগৰ প্ৰতিবেদনসমূহ সংশ্লিষ্ট বিভাগীয় মুৰববীসকলে উপস্থাপন কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ফাৰ্ষ্ট ট্ৰেক আদালতত দুজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজা অসম আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। ৰাজা অসমে কালিৰ দিনটোতো আদালতত সাক্ষ্য প্ৰদান কৰিছিল যদিও সেয়া অসম্পূৰ্ণ হৈ ৰোৱাত আজি তেওঁ পুনৰ সাক্ষ্য প্ৰদান কৰে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যিক সজাগ কৰাৰ উদ্দেশ্যে আজি পাণবজাৰত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়। ৰাইজক সজাগ কৰাৰ বাবেহে যান বাহন উলংঘাকাৰীক জৰিমনা বিহা হয়।
1: যান বাহনৰ আইন বা নিয়ম সেইখিনি যদি সকলোখিনি ৰাইজে মানি চলে, আমাৰ কাৰণে নহয়, নিজৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে, তেওঁলোকে যদি গোটেইখিনি যিখিনি আমাৰ বেছি নহয়, যেনে বাইক এখন চলালে দুইজনে হেলমেট পিন্ধিব লাগে, গাড়ী এখন চলালে ছিট বেল্টডাল লগাই ল'ব লাগে, বা গাড়ী এখন চলালে মোবাইল ইউজ কৰিব নালাগে, যদি কোনোবাই ড্ৰিংকছ কৰিছে তেওঁ কোনো কাৰণে ৰাইডিং অৰ ড্ৰাইভিং কোনো কাৰণে যাতে নকৰে, ৰং ট্ৰেক ড্ৰাইভিং, তাৰমানে যিটো উল্টা ট্ৰেকত যায় সেই ড্ৰাইভিংটো যাতে নকৰে। আৰু এটা আছে আমাৰ অনুৰোধ আপোনালোকৰ থ্ৰুদি সকলোলে, কোনো যাতে হাইৱেত আনঅথৰাইজলি গাড়ীখন পাৰ্ক কৰি নথয়। এইখিনিৰ পৰা গুৱাহাটীবাসী ৰাইজ বা অসমবাসী ৰাইজে অলপ জাগ্ৰত হওক। তেওঁলোকে নিজৰ যানটো, নিজৰ জীৱনটো বচাবৰ কাৰণে সেই সৰু সৰু যিখিনি ট্ৰেফিকৰ নিয়ম, সেই ট্ৰেফিকৰ নিয়মখিনি তেওঁলোকে প্ৰযোজ্য কৰে।
0: উপ আৰক্ষী আয়ুক্ত শ্ৰীবৰাই কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী আয়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা দুমাহৰ পৰা যান বাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে যাতে পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰি। পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰতি মাহে মুখ্য সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত কৰা হৈ আহিছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্ৰশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পৰ্কে বেছিভাগ মহিলাই অৱগত নহয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নিৰ্যাতন, উৎপীড়নৰ সন্মুখীন হোৱা তথা কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ পৰা তৎকালীনভাৱে কিদৰে আইনী সাহায্য আগবঢ়াব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
2: মেঘালয়ৰ ডামালশ্ৰী অঞ্চলত হাত শিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়

0: অৱস্থাত এখন ভাৰতীয় বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে 5 জন বাংলাদেশী নাগৰিকক আটক কৰে। মেঘালয় আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত পাহাৰী নগৰ নাকা দলে সন্দেহবশতঃ সোধা পোছা কৰা লোককেইজন বাংলাদেশী নাগৰিক বুলি আৰক্ষী নিশ্চিত হয় আৰু লগে লগে আৰক্ষীয়ে লোককেইজনক আটক কৰে। আৰক্ষীৰ তদন্তত লোককেইজন বাংলাদেশৰ ৰাজশাহী জিলাৰ নাগৰিক বুলি পোহৰলৈ আহে। এই সন্দৰ্ভত তুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰিয়ংকা ৱাটাৰে চাংমাই এইদৰে কয়।
1: On a strong suspicion that the occupants, which were originally 8 of them, were not of Indian nationality. And the remaining 5, their documents were verified and they were not able to produce any valid documents to prove their citizenship. And on checking their phone, we found that they were having Bangladeshi SIM card. And further on questioning them, we found that they were actually from Bangladesh. And I can give you the names. Their names, the 5 of them were all male counterparts from Bangladesh, and they were Sri Sohail Rana, the other one is Sri Chobi Ali, Sri Tashakul Islam, Sri Ziyadur Sheikh, and Sri Muhammad Nabi. All of them
0: ৰাজ্যৰ আন্ধাৰীৰ লগতে মৰিগাঁও জিলাতো অহা 28 জুনত 5 বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ভূটনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পলাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বছনিয়া হাৰ্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকৰ এখন উত্তেজনামূলক খেলত 2-1 গ'লত ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰীৰ এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সাংস্কৃতিক প্ৰতিফলিত কৰি ছাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। কাৰ্যসূচীত মেক্সিকোৰ চহকী সংগীতক প্ৰতিফলিত কৰি আলেজেণ্ডা ফাৰ্নাণ্ডেজ, লীলা ডনছ, বেলিণ্ডায়ে মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত গীত পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। গুৱাহাটী অভিমুখে অহা 5 জন বাংলাদেশী নাগৰিকক মেঘালয়ত আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি।
2: श्रोताओं, अभी आप सुन रहे थे आंचलिक बातरी, जो रिले किए गए थे आकाशवाणी के गुवाहाटी केंद्र से। ये आकाशवाणी का हाफलंग केंद्र है। स्थानीय भाषाओं के कार्यक्रमों को आगे बढ़ाते हुए आइए सुनते हैं दिमाशा लोकगीत। गायक कलाकार होंगे खांडोलाल हकजार।